0: हेलो
1: हेलो
0: रेडियो से तगी कितंग लापथोक पियो वाडी नुगाइना सने मिना नबगी दमक हेलो
1: हेलो
0: होय होय कना ओय बिरा बनो ताक पियो
1: हाय वाही दगी लतागिनी
0: वांखै दगी कै हाय बिबा
1: लतागिनी
0: लता
1: Lata Jini.
0: Kari wafam no fongdok piga da bahay biyo.
1: Ano sa niyo sa mga Bharat ki wari da kari da sa mga ano tapwa ako yung serial kaya din ako sa sa mga matangha sang na sa thadi raga bi nungay ni na ay jago.
0: Hoy hoy. Ado magso ako yung kana jage. Sinaloy bira bra Lata Jini.
1: Kaya pa ako don sa mga serial to kang dapagi ang tado pa kaya si tinta ning ba.
0: Hoy hoy. Lawson jare lata jini gi wafam se
1: ham ji lata ab to nuai je pada to giwari
0: hoy hoy yam nuai jare lata jini wafam se ma thambir pa se adudi ato pada mu dong chaba pi re se kwa
1: un thare